প্ৰথমে মানে কৈ পালে কি আৰু চাৰ্টিফিকেট নিশ্চিত আৰু প্ৰয়োজনীয় শুনো